নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 8 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 2 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 23 তাৰিখ। এতিয়া সময় পুৱা 5:33:47 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰিয়াংকী দেৱচৌধুৰী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত মিতুল গগৈ, বিজিৎ শৰ্মা, ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল হীৰাশ্ৰী বৈশ্যৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নকুল দাসৰ কণ্ঠৰ লোকগীত, মুকুল বৰুৱা আৰু লগৰীয়াসকলৰ কণ্ঠৰ ভক্তিমূলক গীত, মুকুল চন্দ্ৰ খনিকৰ আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু দেৱযানী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু ৰূপৰেখা। পুৱা 6:15 নন্দিতা শৰ্মাৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 জবা দাসৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দিনৰ 11:30 গীতিমালিকাৰ গীতৰ শিল্পী মমতা বৰঠাকুৰ, ৰাণা প্ৰকাশ হাজৰিকা, বন্দনা ভাগৱতী, ময়ূৰ বৰা আৰু শান্তা উজীৰ। 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান। ইয়াত আছে ফিল্ম সংগীত, আজ কা গীত, গীত আপনা ধুন পৰাই, এক হি ফিল্ম কে গীত, ভুলে বিচৰে গীত আৰু গুঞ্জন। 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱবাণী। ইয়াত আছে সন্ধিয়া 7:30 এখনি আলেখ্য বৰষুণ, আগবঢ়াব ঝৰ্ণা ভৰালী আৰু প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনাত ইন্দ্ৰজিৎ দাসৰ। লগতে আছে মনোৰঞ্জন, দীপাক্ষী কলিতাৰ কণ্ঠৰ লোকগীত, ৰাজশ্ৰী বৰুৱাৰ কণ্ঠৰ গজল, একক ছবিৰ গীত আৰু মানসী কাকতি আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ।

নিশা চাৰে 8 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ৰামধেনু, নিশা 10 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত মন্দিৰা লাহিৰীৰ কণ্ঠৰ খেয়াল, ৰাগ দেশী। এয়া আছিল প্ৰাগজ্যোতিষপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। পুৱা 9:20 বজাত লাইভ ফোন ইন কল্পতৰু, 10 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া অসমী গগৈ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। দিনৰ 12:30 বজাত আইডৰ বুলনিত নুনমাটিৰ সৃজন সাংস্কৃতিক গোষ্ঠীৰ বিচিত্ৰানুষ্ঠান।

বিয়নি পাঁচ বাজি বিশ মিনিটৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত ৰূপজ্যোতি দাসৰ স্বৰচিত চুটি গল্প পাঠ আৰু পংকজ কুমাৰ কালিন্দীৰ স্বৰচিত কবিতা পাঠ। সন্ধিয়া ছয় বাজি দহ মিনিটৰ কৃষিজগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ মানসী পৰি আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই। সাক্ষাৎ গ্ৰহণ ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নন্দিতা শৰ্মাৰ কণ্ঠৰ এটি কবিৰ ভজন।

নন্দিতা শৰ্মাৰ কণ্ঠত কবিৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো জবা দাসৰ কণ্ঠৰ লোকগীত।

জবা দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে এয়া লতা মংগেশকাৰ আৰু মুকেশ। গীতৰ কথা শৈলেন্দ্ৰৰ, সুৰ শংকৰ জয়কিষাণৰ, ছবি সংগম।

ইয়াৰ নাম জোকাৰ ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো মুকেশৰ কণ্ঠত। গীতিকাৰ হস্ৰত জয়পুৰী, সুৰকাৰ শংকৰ জয়কিষণ।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মঙ্গেশকাৰ আৰু নীতিন মুকেশৰ কণ্ঠৰ এটি গীত ছবি ত্ৰিশূল, গীতিকাৰ ছাহিৰ, সুৰকাৰ খয়াম।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো জান নিসার আখতাৰ ৰচিত আৰু খয়াম সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু নীতিন মুকেশে। ছবি নুৰী।

আপোনালোকে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত, ছবি দূৰ গগন কি ছাও মে, গীতিকাৰ শৈলেন্দ্ৰ, সুৰকাৰ কিশোৰ কুমাৰ।

নামক হারাম ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো। গীতৰ কথা আনন্দ বক্সীৰ, সুৰ ৰাহুলদেৱ বৰ্মনৰ, কণ্ঠদান কৰিছে কিশোৰ কুমাৰে।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আনন্দ ছবিৰ এটি গীত। গীতটি কণ্ঠদান কৰিছে লতা মংগেশকাৰে, ৰচনা গুলজাৰৰ, সুৰ সলিল চৌধুৰীৰ।

অনুপমা ছবিৰ পৰা গীত এটি শুনোৱা হওক। গীতিকাৰ কাইফি আজমী, সুৰকাৰ হেমন্ত কুমাৰ, কণ্ঠশিল্পী লতা মংগেশকাৰ।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া বাতৰি।
1: বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যাই 5 লাখ অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জত কালি সংঘটিত অগ্নিকাণ্ডৰ পাছত আৰক্ষীয়ে 4 জন লোকক যোৱা নিশা আটক কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গোলৰ ব্যৱধানত পৰাস্ত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এক চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ মাজত টেনিছ তাৰকা বিজয় মৃদৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য তথা উদ্যোগ, সাহিত্য আৰু ক্ৰীড়া, শিক্ষা তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে পদ্ম বঁটাসমূহ প্ৰদান কৰি অহা হৈছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। নিলাম প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা অধিক সহজ, স্বচ্ছ আৰু সুচল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই পৰ্টেলটো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। নিলাম প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম কাজসমূহক এখন ডিজিটেল মঞ্চ প্ৰদান কৰাৰ লগতে কৃষক আৰু প্ৰতিষ্ঠানৰ সদস্য তথা অংশীদাৰসকলৰ স্বাৰ্থৰ হকে নাফেডৰ সামগ্ৰিক কাম কাজ উন্নত কৰাৰ ক্ষেত্ৰত পৰ্টেলটো যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ সময়ত শ্ৰীশ্বাহে নাফেডৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কৃষককেন্দ্ৰিক উদ্যমো মুকলি কৰিব। ইয়াৰ ভিতৰত কৃষকৰ শিশুসকলৰ বাবে নাফেড কল্যাণ জলপানী, মাহজাতীয় আৰু তৈলজাত শস্যৰ উদ্ভাৱন ব্যৱস্থাপনাৰ বাবে দৃষ্টি পৰ্টেল আৰু উদ্যম উৎসৰ পৰিকল্পনা শক্তিশালী কৰাৰ উদ্দেশ্যে আন এটা পৰ্টেল অন্যতম। ইয়াৰ পাছত শ্ৰীশ্বাহে নাফেডৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকতো মিলিত হ'ব। এই বৈঠকৰ সময়ত নাফেডৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰাৰ লগতে শ্ৰীশ্বাহে পূৰ্বৰ ভ্ৰমণৰ সময়ত সংস্থাটোৰ বাবে দিয়া পৰিকল্পনা সন্দৰ্ভত দিয়া নিৰ্দেশনা সন্দৰ্ভত গ্ৰহণ

জনৰ সজাগতাই এই সাফল্য সম্ভৱ কৰি তোলা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। এই উপলক্ষে ৰাষ্ট্ৰীয় অংগ আৰু কলা প্ৰতিৰোপণ সংস্থাৰ সঞ্চালক ডাঃ অনিল কুমাৰে দেশবাসীলৈ কৃতজ্ঞতা জনোৱাৰ লগতে অংগদানৰ মহান কাৰ্যত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰে। সন্ত্ৰাসবাদ বিৰোধী বিষয়ত ভাৰত মৰক্কো যুটীয়া কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ যুটীয়া সচিব ডঃ বিনোদ বাহৰে আৰু মৰক্কোৰ ৰাষ্ট্ৰীয় ন্যায়িক আৰক্ষী ব্ৰিগেডৰ হিচাম বালিয়ে বৈঠকত সহ অধ্যক্ষতা কৰে। বৈঠকত উভয় পক্ষই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। উভয় পক্ষই যোৱা বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু 10 নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰো গৰিহণা দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োখন দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘ ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ চমুকৈ FATA গোলকীয় সন্ত্ৰাসবাদ বিৰোধী মঞ্চকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত কালি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত হকাবহ অগ্নিকাণ্ডত 15 গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱা ঘটনাৰ পাছত আৰক্ষীয়ে 6 জন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু ইয়াৰে 4 জনক যোৱা নিশা আটক কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশৰ পাছতেই লক্ষ্ণৌ উন্নয়ন প্ৰাধিকৰণ, অগ্নি বিভাগ আৰু বিদ্যুৎ বিভাগৰ 4 গৰাকী বিষয়াকো নিলম্বন কৰা হৈছে। আলিগঞ্জ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু উত্তৰ প্ৰদেশ অগ্নিসেৱা অধিনিয়মৰ সৈতে জড়িত ধাৰাৰ অধীনত 6 গৰাকী অভিযুক্ত আৰু আন কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ভৱনটো চীল কৰিছে। ঘটনাৰ সঠিক তদন্তৰ বাবে ফৰেনচিক গোট আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ পাছত ভৱনটোৰ সন্দৰ্ভত উন্নয়ন প্ৰাধিকৰণে গ্ৰহণ কৰা পূৰ্বৰ কাৰ্য ব্যৱস্থা আৰু তথ্যসমূহ পুনৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে অকৰ্তৃত্বহীন নিৰ্মাণ কাৰ্যৰ বাবে 2016 চনতে এই ভৱনটো ভাঙি দিয়াৰ নিৰ্দেশ দিয়া হৈছিল যদিও 2 মাহতকৈ কম সময়ৰ ভিতৰতে এই আদেশ প্ৰত্যাহাৰ কৰা হৈছিল। কাটাৰৰ ৰাছ লাফানত দেওবাৰে নিশা সংঘটিত দুৰ্ঘটনাত 12 গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱা বুলি দোহাস্থিত ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে। দূতাবাসে লগতে এই ঘটনাত শোক প্ৰকাশ কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। দূতাবাসে প্ৰকাশ কৰা অনুসৰি ঘটনাত আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কাটাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দোহাস্থিত ভাৰতীয় দূতাবাসে কাটাৰৰ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় আগবঢ়াবলৈ প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে কাটাৰৰ আটাইতকৈ বৃহৎ জুলীয়া প্ৰাকৃতিক গেছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোত হোৱা এই কাৰিকৰী দুৰ্ঘটনাত কমেও 13 জন লোকৰ মৃত্যু আৰু 66 গৰাকী লোক আহত হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে। খেলখনত তাৰকা খেলুৱৈ কিলিয়ান এম্বাপি 2টা গ'ল কৰি নিজৰ মুঠ গ'লৰ সংখ্যা 16টালৈ বৃদ্ধি কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰ তালিকাত 2য় স্থানলৈ উন্নীত হৈছে। ইপিনে আমেৰিকাৰ আৰ্লিংটনত অনুষ্ঠিত গ্ৰুপ জেৰ আন এখন গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াক 2-0 গ'লত পৰাস্ত কৰিছে। এই জয়ৰ সৈতে আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ ৰাউণ্ড অফ 32ত নিজৰ স্থান সুনিশ্চিত কৰিছে। অধিনায়ক লিঅ'নেল মেছিয়ে 38 মিনিটত প্ৰথমটো আৰু অতিৰিক্ত সময়ত 2টা গ'ল কৰি দলৰ জয় সুনিশ্চিত কৰে। এই গ'ল দুটাৰ জৰিয়তে বিশ্বকাপত মুঠ 18টা গ'লেৰে মেছিয়ে জাৰ্মানীৰ মিৰোস্লাভ ক্লোজৰ 16টা গ'লৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়। বিশ্বকাপত আজি পুৱা 5:30 নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত আৰম্ভ হোৱা এখন খেলত নৰৱে ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পুৱা 8:30 আন এখন খেলত ছাণ্টা ক্লোৰাত জৰ্ডান আলজেৰিয়াৰ মুখামুখি হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ।
ৰাষ্ট্ৰপতি

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া ভূপেন হাজৰিকা।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বিজয় ভূঞা আৰু লুনা সোণোৱালৰ কণ্ঠৰ গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰভিজনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB Road, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ 11:00 হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট seba.online.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে ৰামেশ্বৰ তেলীয়ে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰে কাম কাজৰ পুংখানুপুংখ খতিয়ান লোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সততা, নিষ্ঠা আৰু সতৰ্কতাৰে কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পৰ্যালোচনা বৈঠকত জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ লগতে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, তিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াইও অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীতেলীয়ে লগতে চাহবাগিচাৰ ভৱিষ্যনিধি আয়ুক্ত আৰু সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। চৰকাৰী কাৰ্যসূচী অন্ত পৰাৰ পাছত মন্ত্ৰী তেলীয়ে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা কাৰ্যালয়ত দলটোৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতেই যোৰহাট জিলাৰ বিষয়ববীয়াসকলে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সৌজন্যত কালি বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত কাৰ্যক্ষমতা বৃদ্ধি আৰু ক্ষীপ্ৰকৰণ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিহালী সমজিলাত থকা উদ্যোগীসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে এই ক্ষেত্ৰত থকা বিভিন্ন চৰকাৰী আঁচনি, বেংকৰ সুবিধা, উৎপাদিত সামগ্ৰীৰ বিপণন আদি বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰা হয়। কৰ্মশালাত প্ৰায় 100 উদ্যোগীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে বিশ্বনাথৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সম্পাদক ঐশিক ডেকাই।
2: আমি বিহালী সমষ্টি, চাহৰ ওপৰত নিৰ্ভৰশীল, চাহ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে আমি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহৰ দ্বাৰা যথেষ্টখিনি মানুহ উপকৃত হৈ আছে। কিন্তু এতিয়া দেখিছো যে চাহৰ উৎপাদনত কিছু মানে ব্যাঘাত আহিছে, যি প্ৰাকৃতিক আমাৰ গোলকীয় হয় গোলকীয় উষ্ণতাৰ বাবে। গতিকে কি কি অল্টাৰনেটিভ তেওঁলোকে যে অল্টাৰনেটিভ আছে ইয়াত যাৰ দ্বাৰা তেওঁলোক উপকৃত হব, যাৰ যিবিলাক ক্ষেত্ৰত মনোনিৱেশ কৰিলে তেওঁলোক মানে আগবাঢ়ি যাব পাৰিব। চাহক বাদ দি চাহটো আছে, থাকিব, সদায় থাকিব, কিন্তু তাৰ বাহিৰেও কোনসমূহ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে, সম্ভাৱনীয়তা কি কি আছে এই পৰিৱৰ্তিত প্ৰেক্ষাপটত, গতিকে সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিলোঁ। আমাৰ 100+ MSME ইউনিট উদ্যোগী তেওঁলোক আহিছে, উপস্থিত হৈছে, আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। বেংকিং এথিক্স যিটো ফলো কৰিব লাগে, বিজনেছ মেথড যিখিনি তেওঁলোকে ফলো কৰিব লাগে, আৰু চাহক বাদ দি চাহৰ অল্টাৰনেটিভ কি হ'ব পাৰে, সেইখিনিতে আমাৰ ফ'কাছ বেছি হৈছে। আমি তেওঁলোকক কিছু ক্ষেত্ৰৰ বিষয়ে কৈছোঁ, তেওঁলোকক তেওঁলোকৰো কিবা কিবি আইডিয়া থাকিব পাৰে, সেইটোৰ বিষয়েও আমি তেওঁলোকৰ লগত ডেফিনেটলি কথা পাতিম।
1: কালি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। লখিমপুৰৰ চুকুলিভৰীয়াৰ ডঃ ভূপেন হাজৰিকা টাউন হলত কালি প্ৰাকৃতিক কৃষি বিষয়ক এখন জিলা পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা অসম কৃষি বিশ্ববিদ্যালয় লখিমপুৰ চৌহদৰ সহযোগত আয়োজিত এই আলোচনা চক্ৰত প্ৰায় 1000 কৃষক, কৃষি সখী, কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ বিষয়া উপস্থিত থাকে। আলোচনা চক্ৰত অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ মুখ্য বিজ্ঞানী তথা

সমল ব্যক্তিসকলে প্ৰাকৃতিক কৃষিৰ গুৰুত্ব আৰু সম্ভাৱনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ৰাজ্য চৰকাৰে ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া শিৱানী জেৰেংগালক ডিব্ৰুগড় পৌৰ নিগমৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি দিছে। পূৰ্বৰ আয়ুক্তগৰাকী জিলা আয়ুক্ত হিচাপে বদলি হৈ যোৱাৰে পৰা নভাজ দাসে ডিব্ৰুগড় পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অসম ফুটবল সন্থাৰ উদ্যোগত যোৱা 20-21 জুনত অনুষ্ঠিত সকলো শ্ৰেণীৰ ফুটবল খেল পৰিচালকৰ চলিত বৰ্ষৰ শাৰীৰিক সক্ষমতা পৰীক্ষাত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ 3গৰাকী মহিলা পৰিচালকসহ মুঠ 11গৰাকী খেল পৰিচালক উত্তীৰ্ণ হৈছে। মহিলা ৰেফাৰী ক্ৰমে তনয়া দলে চয়নিকা বৰগোহাঁই আৰু ৰিকুমণি সোণোৱালৰ লগতে দীপাংকৰ ঢেকিয়াল ফুকন, গুণীন গগৈ, হেমন্ত মিঞ্জ আদি কেইবাগৰাকীও ৰাষ্ট্ৰীয় খেল পৰিচালক এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমাৰ এতিয়া বাতৰি পানী পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া কৃষ্ণমণি নাথ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দেৱজিৎ ঝাৰ কণ্ঠৰ এটি গীত।

গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন আৰু নৰৱে ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ ৰাউণ্ড অফ 32 পৰ্যায়ত প্ৰৱেশ 18টা গলেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গলদাতা হিচাপে লিঅ'নেল মেছিৰ অভিলেখ অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত প্ৰতিদিনে 4,80,00,000 চিপছ উৎপাদন হ'ব এই চিপছসমূহ ভিন্ন দেশলৈ ৰপ্তানি কৰা হ'ব একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিগত এটা দশকত ৰাজ্যখনত আমূল পৰিৱৰ্তন পৰিলক্ষিত হৈছে অসম এতিয়া দেশৰ অন্যতম দ্ৰুত উন্নয়নশীল ৰাজ্য হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ইয়াৰ ফলত ৰাজ্যখন গোলকীয় বিনিয়োগৰ অন্যতম লক্ষ্য হৈ পৰিছে দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদক লৈ ভাৰতৰ বিকাশৰ যাত্ৰাত অসমে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে
1: By November, Tata Semiconductor will start exporting chips from Guwahati. That is the timeline. And we are going to export 48 million chips daily from Guwahati to world. I think I should not tell the buyers, but these are global buyers, global names, whom I think we hear those names day to day. But it will be for Tata to disclose the name of their customers. I'll not do that, but in ISM2 already we are in a I can tell you two more at larger level semiconductor industry will come to Assam we have already closed the deal with two bigger player I think that is already in the pipeline
0: ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা অনুসৰি APDCLক বিদ্যুৎ মাচুল পৰিষদত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে মুঠ অনুদানৰ 10% ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিকল্পনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে একেদৰে বিদ্যালয়সমূহক অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী হাত ধোৱাৰ সুবিধা পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈও নিৰ্দেশনাটোত উল্লেখ আছে যোৱা নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয় আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে

0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰাজত জয়ন্তীত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995 চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাম্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম টেৰাংপি আৰু হেডসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে। উল্লেখযোগ্য যে কাদম টেৰাংপি আৰু হেডসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্যৰ সংখ্যা 14ৰ পৰা 16লৈ বৃদ্ধি পালে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট সেৱা অনলাইন .org-ৰ ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্ম বিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সৌজন্যত কালি বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত কাৰ্যক্ষমতা বৃদ্ধি আৰু ক্ষীপ্ৰকৰণ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিহালী সমজিলাত থকা উদ্যোগীসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে এই ক্ষেত্ৰত থকা বিভিন্ন চৰকাৰী আঁচনি, বেংকৰ সুবিধা, উৎপাদিত সামগ্ৰীৰ বিপণন আদি বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰা হয়। কৰ্মশালাত প্ৰায় 100ৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে বিশ্বনাথ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক ঐশিক ডেকাই।
1: বিহালী সমষ্টি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে আমি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহৰ দ্বাৰা যথেষ্টখিনি মানুহ উপকৃত হৈ আছে। কিন্তু এতিয়া দেখিছো যে চাহৰ উৎপাদনত কিছু ব্যাঘাত আহিছে, যি প্ৰাকৃতিক আমাৰ গোলকীয় হয় গোলকীয় উষ্ণতাৰ বাবে। গতিকে কি কি অল্টাৰনেটিভ আছে ইয়াত যাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব, যাৰ যিবিলাক ক্ষেত্ৰত মনোনিৱেশ কৰিলে তেওঁলোক আগবাঢ়ি যাব পাৰিব, চাহক বাদ দি, চাহটো আছে থাকিব, তাৰ বাহিৰেও কোনসমূহ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে, সম্ভাৱনীয়তা কি কি আছে এই পৰিৱৰ্তিত প্ৰেক্ষাপটত, গতিকে সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিলোঁ। আমাৰ 100+ MSME ইউনিট উদ্যোগী তেওঁলোক আহিছে, উপস্থিত হৈছে, আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। বেংকিং এথিক্স যিটো ফ'ল' কৰিব লাগে, বিজনেছ মেথডছ যিখিনি তেওঁলোকে ফ'ল' কৰিব লাগে, আৰু চাহক বাদ দি চাহৰ অল্টাৰনেটিভ কি হ'ব পাৰে, সেইখিনিতে আমাৰ ফ'কাছ বেছি হৈছে। আমি তেওঁলোকক কিছু ক্ষেত্ৰৰ বিষয়ে কৈছোঁ, তেওঁলোকৰো কিবা কিবি আইডিয়া থাকিব পাৰে, সেইটোৰ বিষয়েও আমি তেওঁলোকৰ লগত ডেফিনেটলি কথা পাতিম।
0: গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান

0: 1948 চনৰ পৰা প্ৰতি বছৰে 23 জুন তাৰিখটো অলিম্পিক দিৱস হিচাপে পালন কৰি অহা হৈছে। অলিম্পিক দিৱসৰ সৈতে সংগতি ৰাখি অসম অলিম্পিক সন্থাই আজি পুৱাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা এটা চাইকেল ৰেলী উলিয়ায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ফ্লেগ অফ কৰা চাইকেল ৰেলীটো বেহাৰবাৰীৰে ঘূৰি লখৰা হৈ পুনৰ সৰুসজালৈ ঘূৰি আহে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা 5:30 বজাত নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নৰৱে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। এই গুৰুত্বপূৰ্ণ জয়েৰে নৰৱে বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ড অফ 32 বা নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। পুৱা 8:30 বজাৰ পৰা ছাণ্টা ক্লাৰাত অনুষ্ঠিত বিশ্বকাপৰ আন এখন খেলত জৰ্ডান আলজেৰিয়াৰ মুখামুখি হৈছে। ইপিনে যোৱা নিশা ফ্ৰান্সে ইৰাকক 3-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত তাৰকা খেলুৱৈ কিলিয়ান এম্বাপ্পে 2টা গ'ল কৰি নিজৰ মুঠ গলৰ সংখ্যা 16লৈ বৃদ্ধি কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হয়। ইয়াৰ পূৰ্বে আমেৰিকাৰ আৰ্লিংটনত অনুষ্ঠিত গ্ৰুপ জেৰ আন এখন গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াক 2-0 গলত পৰাস্ত কৰে। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ ৰাউণ্ড অফ 32ত নিজৰ স্থান সুনিশ্চিত কৰিছে। খেলখনত অধিনায়ক লিঅ'নেল মেছিয়ে 38 মিনিটত প্ৰথমটো আৰু অতিৰিক্ত সময়ত দ্বিতীয়টো গ'ল কৰি দলৰ জয় সুনিশ্চিত কৰে। এই 2টা গ'লৰ জৰিয়তে বিশ্বকাপত মুঠ 18টা গ'লেৰে মেছিয়ে জাৰ্মানীৰ মিৰোশ্লাভ ক্লোজৰ 16টা গ'লৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গুৱাহাটী শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত শুভাৰম্ভ হোৱা অম্বুবাচী মহাযোগ সম্পৰ্কে বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক বন্ধ হৈ গ'ল কামাখ্যাৰ দুৱাৰ, অম্বুবাচী আৰম্ভ। অসমে প্ৰতিদিন কাকতত একেটা বাতৰিৰ শিৰোনাম, দেশ বিদেশৰ ভক্ত সাধুসন্তৰ সমাগমেৰে উঠপথপ কামাখ্যাধাম। দি চেণ্টিনেল কাকতে বাতৰিটো অম্বুবাচী মেলা, আ চেলিব্ৰেশ্যন অব স্পিৰিচুৱেলিটি, ফেমিনাইন পাৱাৰ এণ্ড ছচিয়েল কনচিয়াছনেছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ, ডুবাই আবুধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়াকৈ চলিব বিমান শিৰোনামেৰে এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম অৰ্থনৈতিক বিকাশৰ শক্তিশালী কেন্দ্ৰৰূপে আত্মপ্ৰকাশৰ পথত অগ্ৰসৰ হোৱা আৰু ৰাজ্যত 2টা নতুন ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনকে ধৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰা মন্তব্যক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাৰ বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত ব্ৰিটেইনত 1 দশকৰ ভিতৰত 5ম গৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰূপে কীৰ ষ্টাৰ্মাৰে পদত্যাগ কৰাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। অসমীয়া খবৰ কাকতে নতুন বিভাগৰ দায়িত্ব লাভ কৰা 2গৰাকী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰিকাৰ তৎপৰতাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লক্ষ্ণৌৰ এটা কোচিং চেণ্টাৰত কালি হোৱা অগ্নিকাণ্ডত 14গৰাকী শিক্ষাৰ্থীৰ কৰুণ মৃত্যুৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ নিৰূপমা গোস্বামী। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত আজিৰে পৰা 3দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি। অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন আৰু নৰৱে, ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ ৰাউণ্ড অফ 32 পৰ্যায়ত প্ৰৱেশ। 18টা গ'লেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতা হিচাপে লিঅ'নেল মেছিৰ অভিলেখ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াবলৈ লৈছো চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে এয়া লতা মংগেশকাৰ আৰু ৰূপ কুমাৰ ৰাথোৰ। গীতৰ কথা জাভেদ আখতাৰৰ, ছবি বীৰ জাৰা।

ও মোৰ মনে তৰা ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো জয় চক্ৰৱৰ্তীৰ কণ্ঠত। গীতিকাৰ পৰাগ কুমাৰ ভট্টাচাৰ্য, সুৰকাৰ মাধৱ ডেকা

অনুষ্ঠানত এইবাৰ শুনোৱা হওক কুমাৰ চানুৰ কণ্ঠৰ এটি গীত, ছবি ফিৰ তেৰী কাহানী য়াদ আয়ী। গীতটোত সুৰাৰোপ কৰিছে অনু মালিকে।

আপোনালোকে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক দিক্ষুৰ কণ্ঠৰ এটি গীত, ছবি জেতুকা পাতৰ দৰে। গীতৰ কথা আৰু সুৰ পলাশ গগৈৰ।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক অহেতুক ছবিৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত। গীতৰ কথা ইপচন লাল বৰুৱাৰ, সুৰ পৰাণ বৰকটকীৰ।

ৰূপালীধ অনুষ্ঠানৰ শেষত শুনোৱা হওক নায়ক ছবিৰ এটি গীত। গীতটিত ৰচনা কৰিছে আনন্দ বক্সীয়ে, সুৰাৰোপ কৰিছে এ আৰ ৰহমানে। গীতটিত কণ্ঠদান কৰিছে শংকৰ মহাদেৱন আৰু অলকা ইয়াগনিকে।

ৰূপালী ঢৌ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। শ্ৰোতাসকল, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা, হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত তিলক চন্দ্ৰ দাস, আছিফ আহমেদ আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো গীতিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া মমতা বৰঠাকুৰ, গীতৰ কথা গণেশ গগৈৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক প্ৰফুল্ল পাঠক ৰচিত এটি গীত ৰাণা প্ৰকাশ হাজৰিকাৰ কণ্ঠত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

আপোনালোকে গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হেমন্ত গোস্বামী ৰচিত এটি গীত ময়ূৰ বৰাৰ কণ্ঠত, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনো আহক শান্তা উজিৰৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা দ্বিজেন কোঁৱৰৰ, প্ৰযোজনা জয়প্ৰকাশ দাসৰ।

0: দ্বিতীমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
2: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ শুবা
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 12 বজাত হিন্দীত বাতৰি, 12:05 ইংৰাজীত বাতৰি আৰু 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: Is Uzbekistan at Houston in US with Cristiano Ronaldo's side aiming to bounce back after being held to a draw in their opening match. The match will begin at 10:30 p.m. in Group L. England will meet Ghana in a highly anticipated clash in Boston, US at 1:30 a.m. And benchmark domestic equity indices declined sharply by 1.2% today, mirroring losses across global markets. Sensex plunged 893 points to close at 76,201. And that is the end of this news bulletin.
1: শ্রোতা সকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আজি আমাৰ অনুষ্ঠানসমূহৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, মাইক্ৰফোন তথা ডিউটি ৰুমৰ দায়িত্বত এয়া মই শ্ৰী বিপাঞ্চি দাস শইকীয়া। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও শুনিবলৈ পাৰিব। এতিয়া শুনো আহক যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ বিশেষ অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠিমান মন পৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই শ্ৰুতি। মহাত্মা গান্ধীয়ে কৈছিল, ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়।

প্রিয় শ্রোতা, এইখিনিতে জানোচনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। পাঁচ বাজি পোন্ধৰ মিনিটত শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠান শুনিবলৈ পাব পাঁচ বাজি পঁচপন্ন মিনিটত। দীপাক্ষী কলিতাৰ দ্বাৰা পৰিৱেশিত লোকগীত শুনিবলৈ পাব ছয় বাজি দহ মিনিটত। ছয় বাজি ত্ৰিশ মিনিটত ৰাজশ্ৰী বৰুৱাৰ কণ্ঠৰ গজল শুনিবলৈ পাব। একক ছবিৰ গীতৰ অনুষ্ঠানটি সাত বাজি কুৰি মিনিটত শুনিবলৈ পাব। বৰষুণ হৃদয়ৰ মালিতা শীৰ্ষক সংগীতালেখ্যখনি সাত বাজি ত্ৰিশ মিনিটত প্ৰচাৰ কৰা হ'ব। যুগুতাই আগবঢ়াইছে ঝৰণা ভৰালী আৰু প্ৰাণজিত প্ৰীতম কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু আঠ বজাত জিকিৰ প্ৰচাৰ কৰা হ'ব আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্রিয় শ্রোতা, এইখিনিতেই জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন, 5:55 শুনিবলৈ পাব শিক্ষণ প্ৰশিক্ষণ সংস্থান, একক ছবিৰ গীতৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 6:10, 6:30 ভজন শুনিবলৈ পাব, 7:20 শুনিবলৈ পাব অসমীয়া সংগীত আৰু

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ৰাজ বাপ্পাৰ অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনোচোন আহক নিকা ছবিখনৰ পৰা দুটি গীত।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ৰাজ বাব্বাৰ অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। ৰাজ বাব্বাৰ ভাৰতৰ এজন জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা আৰু ৰাজনীতিবিদ আছিল। তেওঁৰ জন্ম আজিৰ দিনটোতে অৰ্থাৎ 23 জুন 1952 চনত উত্তৰ প্ৰদেশৰ টুণ্ডলাত হৈছিল। তেওঁ হিন্দী, পাঞ্জাবী আৰু কিছু টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল। শক্তিশালী অভিনয়, গম্ভীৰ ব্যক্তিত্ব আৰু সামাজিক বিষয়ভিত্তিক ছবিত অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল। প্ৰিয় শ্ৰোতা, এতিয়া শুনোচোন আহক ঘায়েল ছবিখনৰ পৰা কেইটিমান গীত।

প্রিয় শ্রোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ৰাজ বব্বৰ অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। ৰাজ বব্বৰে 1970ৰ দশকৰ শেষ ভাগত চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তেওঁ নায়ক, খলনায়ক আৰু চৰিত্ৰাভিনেতা সকলো ধৰণৰ ভূমিকাত সফলতা লাভ কৰিছে। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহ হ'ল ইনচাফ কা তৰাজু, নিকাহ, উমৰাও জান, আজ কি আৱাজ, ঘায়ল ইত্যাদি। প্রিয় শ্রোতা, শুনছো না ঘায়েল ছবিখনের পরায় অন্য দুটি গীত।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। এবাৰ আগবঢ়াবলৈ লৈছো ৰাজ বাব্বাৰ অভিনীত বডিগাৰ্ড ছবিখনৰ পৰাই দুটি গীত।

প্ৰিয় শ্ৰোতা, গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেকট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.CO.IN এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰভিজনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কৰ্পৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য আছাম কৰ্পৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HP ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7 8 1 0 0 1। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইট চাব পাৰে। প্ৰিয় শ্ৰোতা, শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠান শুনিলে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই প্ৰিয়ংকা অৰোৰা।

0: প্ৰিয় শ্ৰোতা, দীপাক্ষী কলিতাৰ দ্বাৰা পৰিৱেশিত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সংস্কৃত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः नवदेहल्याम् नागरिकसम्मानसमारोहस्य द्वितीयचरणे पद्मपुरस्कारान् प्रायच्छत्। गृहमन्त्री अमितशाहः अकथयत् यत् अनुच्छेद 70+300 इत्यस्य निरसनेन श्यामाप्रसाद मुखर्जीवर्यस्य स्वप्नाः साकारीभूताः। सर्वोच्चन्यायालयेन 93

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত নৰ

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ 9,75,00,000 টকাৰ অনুমোদন, ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকে ধৰি 65গৰাকীলৈ পদ্ম সন্মান, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ বৈঠক, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্তুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: নমস্কাৰ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে তন্মিতা ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদমেলত আজি তেওঁ এই কথা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা স্পষ্ট কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ নতুন দিল্লীতে সীমাবদ্ধ হ'ব। মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। এই অনুসৰি হোমষ্টেসমূহে তিনি বছৰৰ মূৰে মূৰে পঞ্জীয়ন নবীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6-8 বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হৈছে। এটা পৰ্টেলত এই পঞ্জীকৰণ নবীকৰণ কৰিব লাগিব। তদুপৰি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। অসম চাহ নিগমৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে 9,75 লাখ টকা ব্যয়ত মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যত বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে। বিশিষ্ট শিল্পীগৰাকীয়ে ভাস্কৰ্য আৰু মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। 5,600খনৰো অধিক নাট্যমঞ্চ আৰু 75খন চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা নিৰ্দেশনা কৰিছে। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বছৰৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী সন্মানকে ধৰি মুঠ 65টা পদ্ম সন্মান প্ৰদান কৰে। পদ্ম সন্মানৰ বাবে বাছনি কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত নুৰুদ্দিন আহমেদৰ উপৰি অসমৰ সংগীত শিল্পী পখিলা লেকথেপী, মোহিনীয়ট্টম শিল্পী বিমলা মেনন, টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণকে ধৰি মুঠ 131টা পদ্ম সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতি বছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম সন্মানসমূহ প্ৰদান কৰা হয়। ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। আজি গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আঁচনি আৰু 100-দিনীয়া কাৰ্যপন্থাৰ অগ্ৰগতিৰ বুজ লয়। ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ, চাহ বাগিচাৰ পথ, মহিলাৰ নেতৃত্বত পৰিচালিত গ্ৰামীণ হাট আৰু প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰ দৈৰ্ঘৰ পেভাৰ ব্লক পথ নিৰ্মাণ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে শেহতীয়াকৈ 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাটো গৌৰৱৰ বিষয়। এই আঁচনিখনৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰো মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱিত আবণ্টন, খালী পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাকে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: আজি ইয়াত এডিশ্যনেল চি এছ কল্যাণ চক্ৰৱৰ্তী আৰু আমাৰ কমিশ্যনাৰ পি এন আৰ ডি কৃতিজলি আৰু কে এছ আৰ এল এমৰ দায়িত্বত থকা মণিকুন বৰদলৈ আৰু কেইবাগৰাকীও সচিব আছে, শৰ্মা আছে, শৰ্মা দাস ডাঙৰীয়া আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। বিশাল ডিপাৰ্টমেণ্ট আৰু বহুত আঁচনি ইয়াত আছে যিবিলাক ৰাজ্যখনত আজি কিছুদিন ধৰি সঠিকভাৱে ৰূপায়িত হৈ আছে। আমি বিশেষকৈ আপোনালোকে জানে যে আমাৰ বাজেট ছেচন অহা 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমি পূৰ্বৰ বাজেটৰ ধন সঠিকভাৱে খৰচ হ'ল নে নাই বা ভৱিষ্যৎ আমি এইবাৰ আমি বাজেটত আমি কি কি কাম কৰিম সেইখিনি কথাই আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ।
0: গুৱাহাটীৰ কৰ ভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। বিগত 12 বছৰৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, আই আই বি এমৰ অধ্যাপক ডঃ অভিজিত শৰ্মা আৰু এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশ লয়। এই সন্দৰ্ভত আৰ বি আইৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকনে এইদৰে কয়।
2: ফিনেন্সিয়েল ইনক্লুজনটো বহুতে দৰকাৰ ফৰ ডেভেলপমেণ্ট অফ ছ'চাইটি আৰু তাৰ এটা ইম্পৰ্টেণ্ট এছপেক্ট আছে ফিনেন্সিয়েল লিটাৰেচি।

0: কাৰ্যসূচী যোনটো কয় বিত্তীয় সাক্ষৰতা, সেইটো আমি ভাবোঁ যে এইটো বহুত এটা ইম্পৰ্টেণ্ট দৰকাৰী তথ্য, যোন চবে জনাটো দৰকাৰ। আৰু মোৰ এটা মেছেজ আছে যে ভাৰত চৰকাৰ বা RBI বা কোনো বেংকে কেতিয়াও কাকো ফোনত বা ভিডিঅ' কলৰ থ্ৰুৱেদি বেংকিং ডিটেইলছ, পাৰ্চনেল ডিটেইলছ কেতিয়াও নোখোজে। সেইকাৰণে কেতিয়াবা যদি আপোনালোকে কোনোবাই এনেকুৱা ফোন কল পায় বা ভিডিঅ' কল পায়, সেইটোত ৰেছপণ্ড নকৰিব, সেইবোৰ ফ্ৰড হ'ব পাৰে।
1: এই অনুষ্ঠানটোৰ সঞ্চালনা কৰে PTI গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক তনিতা ভৰদ্বাজৰ পৰা।
2: ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। আজি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডঃ পেগুৱে প্ৰকাশ কৰে।
3: সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যি 4 বছৰীয়া স্নাতক ডিগ্ৰী পাঠ্যক্ৰম, ইয়াৰে চতুৰ্থ বছৰৰ নামভৰ্তিৰ প্ৰক্ৰিয়া লগত জড়িত কিছু সমস্যাক লৈ মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু সেই স্মাৰক পত্ৰখনৰ ভিত্তিতে আজি সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ লগত মই এক আলোচনাত মিলিত হওঁ। আলোচনাত উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে আৰু আপোনালোক সকলোৱে জানে যে ইতিমধ্যে আমাৰ 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ চতুৰ্থটো বছৰ, তাৰ কাৰণে তাৰ ৰূপৰেখা কেনেকুৱা হ'ব তাক লৈ মই গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, কলেজ প্ৰিন্সিপালছ ফৰাম, তেওঁলোকৰ লগত বিষয়খিনি আলোচনা কৰিছিলোঁ।
2: বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীৰ নেতৃত্বত অহা এটা দলৰ সৈতেও মত বিনিময় কৰে। ডঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতেও জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা সেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষামন্ত্ৰীক অৱগত কৰে। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভৰলুমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 জন লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে 4খন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলমাই ৰেড কাৰ্পেট পাৰি পন্নীৰ জন্মদিন পালন কৰিছিল। নীতি বৰ্হিভূতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আজি পন্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত 14 জন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এইদৰে কয়।
4: একৈশ তারিখে মাছ নিশা, তারমানে বাইশ তারিখে পুয়তি আর সাড়ে বারোটামান বাজত তখেতে তখেতর ওয়াইফ করবী বড়া একটা বার্থডে সেলিব্রেট করলে, ফোর্টি সেকেন্ড বার্থডে বার্থডে তো সেলিব্রেট করলে কুমার ভাস্বর বর্মা যখন আমার সেতু আছে তার উপর গোটেই প্রোগ্রাম টোটাল চারিখন গাড়ি আসে, এখন আছে ডিফেন্ডার ভেহিকল, এখন আছে মার্সিডিজ ভ্যান, এখন আছে স্কোপিও আর এখন আছে হোন্ডা সিটি, আর টোটাল হাজবেন্ড এন্ড ওয়াইফক মিলি চৈদ্দ জন মানুষ, চারিখন গাড়িয়ে আমি ধরিয়ে রাখিছো, সিজ করছো। এটা এই সংক্রান্তে একটা অলরেডি কেস টা রেজিস্টার হয়েছে, কেস নম্বর হয়েছে 79/2026 ভরলুমুখ পিএসর।
2: অসম রাজ্যিক বিদ্যালয় শিক্ষা পরিষদে হাইস্কুল শিক্ষান্ত পরীক্ষার কম্পার্টমেন্টাল পরীক্ষার ফলাফল আজি ঘোষণা করেছে। ফলাফল অনুসৰি এই পরীক্ষাত 52.63% পরীক্ষার্থী উত্তীর্ণ হয়েছে। পরীক্ষাত অবতীর্ণ 65,051 পরীক্ষার্থীর ভিতর 32,931 উত্তীর্ণ হয়েছে। 876 প্রথম বিভাগ, 17,797 দ্বিতীয় বিভাগ আর 14,258 তৃতীয় বিভাগ লাভ করেছে। উত্তীর্ণসকলের নামভর্তির পুনের দর্পণ পর্টেল মুক্তি করা হব বলে পরিষদে প্রকাশ করেছে। কাছাৰ আৰক্ষী অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা 29,200 টেবলেটৰ বজাৰ মূল্য আনুমানিক 2,90,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: লোকপিয়ল 2027ৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা তিনিদিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালয়ত আজিৰে পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰশিক্ষণত লোকপিয়লৰ প্ৰাথমিক ধাৰণাৰ লগতে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি, গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। শোণিতপুৰতো গৃহ তালিকাভুক্তি আৰু গৃহ গণনা পৰ্যায়ৰ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈছে। দুটা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় অহা 29 জুনৰ পৰা আৰম্ভ হ'ব। উল্লেখযোগ্য যে 2027ৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। গৃহ তালিকাভুক্তি আৰু গৃহ গণনা চলিত বছৰৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰা হ'ব। ইয়াৰ পূৰ্বে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা ব্যৱস্থা লোকপিয়লৰ নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব। ইয়াৰ পাছত দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা অহা বছৰ ফেব্ৰুৱাৰীত কৰা হ'ব। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ 64.11 মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰ 72.37 মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ 68.30 মিটাৰলৈ বৃদ্ধি হৈছে। পৰিৱৰ্তিত সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত আৰু একক পৰিয়ালৰ ব্যস্ত জীৱনশৈলীৰ ফলত বহু সময়ত ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আজি পাঠশালাত শ্মশান বন্ধু নামৰ এটা সমাজসেৱা সংগঠন গঠন কৰা হৈছে। বিপদৰ সময়ত শোকসন্তপ্ত পৰিয়াললৈ প্ৰয়োজনীয় মানৱ সম্পদ আৰু ব্যৱস্থাপনাগত সহায় আগবঢ়োৱাই এই সংগঠনৰ মূল উদ্দেশ্য। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড খানাৰ খেলখন নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ 9,75,00,000 টকাৰ অনুমোদন। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকে ধৰি 65গৰাকীলৈ পদ্ম সন্মান। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ।

বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী 10খন জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। এল নিনোৰ বাবে পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে।

আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্তুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মবিভূষণ আৰু প্ৰাক্তন ন্যায়াধীশ কে টি থমাছক সমাজ সেৱাৰ বাবে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। প্ৰাক্তন টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি আৰু নেপথ্য গায়িকা অলকা য়াগ্নিকলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হয়। চৰকাৰে চলিত বৰ্ষত 131টা পদ্ম সন্মান আগবঢ়াইছে। ইয়াৰে ভিতৰত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী সন্মান আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী 10খন জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে যোৱা 17 জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা ভাৰত অভিমুখী 11খন জাহাজে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে। মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ সৈতে জড়িত ঘটনাক্ৰম সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি তেওঁ মন্তব্য কৰে। কাটাৰৰ বিস্ফোৰণ সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে এই ঘটনাত 12গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে এই ঘটনাত মুঠ 56জন লোক আহত হৈছে আৰু তেওঁলোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে। শ্ৰীজয়ছোৱালে কয় যে নতুন দিল্লী মহলে বিস্ফোৰণত নিহত ভাৰতীয়সকলৰ মৃতদেহ স্বদেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে কাটাৰ চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত কৰা মন্তব্য সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনে নিজৰ ব্যৰ্থতা গাপ দিয়াৰ মানৱ অধিকাৰ হননৰ ঘটনাৰ পৰা মনোযোগ অন্যফালে ঢাল খুওৱাৰ বাবে এনেধৰণৰ মন্তব্য কৰি আহিছে। পাকিস্তানৰ অৰ্থনৈতিক শোষণ, মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু প্ৰশাসনিক দমন নীতিৰ বাবে পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদ চলি আছে বুলি তেওঁ স্পষ্ট কৰে। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ সুৰক্ষা উপদেষ্টাসকলৰ বৈঠক সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীজয়ছোৱালে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে বৈঠকত ইৰাণ, ইথিঅপিয়া, চীন, ব্ৰাজিল আৰু দক্ষিণ কোৰিয়াৰ সুৰক্ষা উপদেষ্টাসকলৰ সৈতে ইতিমধ্যে বিভিন্ন বিষয় লৈ আলোচনা কৰিছে। তেওঁ কয় যে এই বৈঠকত অপৰম্পৰাগত সুৰক্ষা প্ৰত্যাহ্বান দূৰ কৰা আৰু নতুন গোলকীয় ভাবুকিৰ প্ৰতি সমূহীয়া সঁহাৰি ব্যৱস্থা সুদৃঢ়কৰণৰ বিষয়কেইটাই আগস্থান লাভ কৰে। ভাৰত আৰু সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ UAEৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কে মুখপাত্ৰগৰাকীয়ে কয় যে দেশখনৰ সৈতে বিগত কেইটামান বছৰত ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ সুদৃঢ় হৈছে আৰু এই ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাংলাদেশত ভগৱানৰ মূৰ্তি আৰু ছবি লণ্ডভণ্ড কৰা বুলি ওলোৱা বাতৰি সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছোৱালে কয় যে বাংলাদেশ চৰকাৰে এই ঘটনাৰ সৈতে জড়িত উগ্ৰবাদীসকলক নিয়ন্ত্ৰণ কৰিব আৰু দেশখনত বাস কৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি নতুন দিল্লী মহলে আশা কৰে। এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে দেশত বৰ্তমানলৈকে স্বাভাৱিকতকৈ প্ৰায় 43% ঘাটি বৰষুণ হৈছে আৰু এইবেলি জুলাইতো মৌচুমী বতাহৰ প্ৰভাৱ কম হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এইবেলি স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ ফলত দেশৰ প্ৰায় 315খন জিলা প্ৰভাৱিত হোৱাৰ আশংকা আছে। ইয়াৰ ভিতৰত সীমিত জলসিঞ্চন ব্যৱস্থা থকা 111খন উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলা আছে। শ্ৰীচৌহানে কয় যে ৰাজ্যসমূহক কম পানীৰ প্ৰয়োজন হোৱা দাইল, গোটা দানাযুক্ত আৰু তৈলবীজৰ দৰে শস্য প্ৰসাৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। খেতিয়কসকলক সময়মতে পথ প্ৰদৰ্শন কৰাৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বতৰ বিজ্ঞান গোট আৰু SMS, হোৱাটছএপ, কল চেণ্টাৰ, ৰেডিঅ', টেলিভিছন আৰু সামাজিক মাধ্যমৰ দৰে অন্য পৰামৰ্শ মাধ্যমসমূহ ব্যৱহাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে বাস্তৱিক সময়ভিত্তিক তথ্য আৰু দিহা পৰামৰ্শৰ পৰ্যালোচনা কৰাৰ বাবে দিল্লীত নিৰীক্ষণ কোষ আৰু বতৰ পৰ্যবেক্ষণ গোট স্থাপন কৰা হৈছে। শ্ৰীচৌহানে কয় যে পশুধনৰ বাবে খাদ্যৰ উপলভ্যতা, ফচল বীমাৰ ব্যাপক সম্প্ৰসাৰণ আৰু খেতিয়কৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ দ্ৰুত বিতৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপসমূহে পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত শস্যৰ ক্ষতি হলে লোকচান হ্ৰাস কৰাত সহায় কৰিব। গুৱাহাটীৰ কৰ ভৱনত আজি PIB গুৱাহাটী আৰু SBI উদ্যোগত

0: অনুষ্ঠানটিৰ সঞ্চালনা কৰে পি টি আই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। জম্মু কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণোদেৱীৰ পবিত্ৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে 50,70,000 ভক্তই এতিয়ালৈ মাতাৰাণীৰ আশীৰ্বাদ বিচাৰি তীৰ্থযাত্ৰা কৰিছে। যোৱা বছৰৰ এই একে সময়তে 39,84,000 ভক্তৰ মাতা বৈষ্ণোদেৱী দৰ্শন কৰাৰ তুলনাত এইবাৰ তীৰ্থযাত্ৰীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। চলিত বছৰত 10,86,000 দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধিয়ে সামগ্ৰিকভাৱে তীৰ্থযাত্ৰীৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি পোৱাৰ কথাকে বিশেষভাৱে প্ৰতিফলিত কৰিছে। তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে সমগ্ৰ দেশৰ লগতে বিদেশৰ তীৰ্থযাত্ৰীসকলৰ এই পবিত্ৰ ধৰ্মস্থানৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু আস্থাকে সূচাইছে। দেশৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ এই আধ্যামিক তীৰ্থস্থানৰ জনপ্ৰিয়তাৰ বাবে মাতা বৈষ্ণোদেৱী যাত্ৰা কৰা ভক্তৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি হৈছে। ইপিনে সমাগত অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে জম্মু কাশ্মীৰত নিৰাপত্তা বাহিনীসমূহে অমৰনাথ মূল শিবিৰত ব্যাপক আখৰা সম্পন্ন কৰে। এই আখৰাৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী, জম্মু কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে মূল শিবিৰৰ চৌহদত নিষিদ্ধ অভিযান চলায়। এই আখৰাত বিভিন্ন সংস্থাৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ বাবে আৰু সম্ভাৱ্য যিকোনো নিৰাপত্তামূলক ভাবুকিৰ সময়ত খৰতকীয়া সঁহাৰি নিশ্চিত কৰাৰ অনুশীলন কৰা হয়। দিল্লী উচ্চ ন্যায়ালয়ে 1993 চনৰ কলকাতা বৌবাজাৰ এলেকাত সংঘটিত বিস্ফোৰণৰ ঘটনাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এগৰাকী অপৰাধীক সময়ৰ পূৰ্বে মুকলি কৰি দিবলৈ দিয়া ৰায়ত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ দিছে। ন্যায়াধীশ পি কে মিশ্ৰা আৰু ন্যায়াধীশ সঞ্জীৱ সচদেৱাক লৈ গঠিত এখন বিচাৰপীঠে আজি পশ্চিমবংগ চৰকাৰে দাখিল কৰা আবেদনৰ ভিত্তিত এই ৰায় প্ৰদান কৰে। আবেদনখনত উচ্চ ন্যায়ালয়ে যোৱা 5 জুনত 77 বছৰীয়া অপৰাধী মহম্মদ ৰাছিদ খানক ততালিকে মুকলি কৰি দিবলৈ দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা হৈছিল। ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদন মৰ্মে সন্ত্ৰাসবাদী আৰু কুটাঘাতমূলক কাৰ্য প্ৰতিৰোধী আইন তাদাৰ কঠোৰ ব্যৱস্থাৰ অধীনত দোষী সাব্যস্ত হোৱা খানলৈ জাননীও জাৰি কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হিউষ্টেনত হ'বলগীয়া গ্ৰুপ কেৰ এখন খেলত পৰ্টুগাল উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ইপিনে বষ্টনত নিশা 1:30 বজাত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ড ঘানাৰ সন্মুখীন হ'ব। একেটা গ্ৰুপৰ পুৱতি নিশা 4:30 বজাত কানাডাত হ'বলগীয়া আন এখন খেলত ক্ৰোৱেছিয়া পানামাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 7:30 বজাত হ'বলগীয়া গ্ৰুপ কেৰ এখন খেলত কলম্বিয়া কংগোৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী 10খন জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। এলনিনৰ বাবে পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ মাতা বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 89.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ একক ছবিৰ গীতৰ অনুষ্ঠানত আগবঢ়াবলৈ লৈছো বোৱাৰী ছবিখনৰ পৰা কেইটিমান গীত।

0: প্রিয় শ্রোতা, একক ছবির গীতৰ অনুষ্ঠানটি শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো বৰষুণ হৃদয়ৰ মালিতা শীৰ্ষক এখনি সংগীতালেখ, যুগুতাই আগবঢ়াইছে ঝৰণা ভৰালী আৰু প্ৰাঞ্জিত প্ৰীতম কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: এয়া শুন, বৰষুণ হৃদয়ৰ মালিতা।
2: বৰষুণৰ এটি সন্ধিয়া আকাশত দেখিছো এডাল বিজুলী ৰেখা, যি ক্ষণিকতে নোহোৱা হৈ পুনৰ ধৰা দিছে। দুফাল আকাশ, দুটি মন নীৰৱে পাৰ হৈ যায় ঝৰ ঝৰ ঝৰ ঝৰ জৰ্জৰিত সময়। অতীতৰ একোৰা স্মৃতিৰ ঠেলাত ইজনে আনজনৰ পৰিচয় পায়। গত সময়ৰ হেঁচা স্মৃতিৰ বাট উলুকিয়াই কথাৰ আঁত বিচাৰি পায়।

পৰিৱেশত আনন্দ গাজৰি লোৱাৰ কত হেঁপাহ যেন নিৰ্ঘাত প্ৰচেষ্টা। অভিভাৱকৰ শাসনৰ দিহা ভাঙি কোমল আবেদনীটি যাচি লৰ মাৰিছিলো ন ন অভিযানত মনৰ এখন মানচিত্ৰ সোঁৱৰি। বৰষুণে যাক বিচাৰি ফুৰাৰ অৱকাশ তেতিয়াও আছিল। গিৰ গিৰ মেঘৰ শব্দত চুবুৰীৰ ঘৰত আনন্দ ৰোল উঠিছিল। তিতিবোৰে অহা মোক ওচৰতে পাই দেউতাৰ মুখত হাঁহি বিৰিঙিছিল। আজিও অনুভৱ কৰিব পাৰি জিৰ জিৰকৈ নামি অহা এক শীতল প্ৰশান্তি অকপতে নামিছিল।

0: সকলো ঠিকে আছে?
1: ভাল। ঋতু পৰিৱৰ্তন নে মাহৰ পৰিৱৰ্তন, ঋতু এটা উল্লেখনীয় দিশসমূহে যদি উল্লেখ কৰিব পৰা নাযায়, অসমীয়া মাহবোৰ অদলা বদলি কৰি দিওঁ নেকি?
0: বতৰত খেলিবলৈ খেলখন আবতৰত দোলা দিয়ে, উৎসাহৰ লেথাৰি নিচিগাসুৰ গগন ভাঙি নামি আহে।
1: প্ৰকৃতি আৰাধনাই যেন কৃষিজীৱীৰ ধৰ্ম, ঋতুৰ সেতু পাৰ কৰা উন্মাদনাই জীৱনৰ মৰ্ম।
0: সেয়েহে ভৰ বাৰিষাৰ বাম অথবা খৰাং একোলৈ ভ্ৰক্ষেপ নকৰি উপেক্ষাক অপেক্ষাৰে বিদ্ৰুপ কৰি

0: অভিপাত কাব্যপ্ৰাণ অথবা কল্পনাত প্ৰাণ পোৱা উপন্যাস, এয়া স্তৰে স্তৰে জীপাল কৰা বৰ্ষা সম্ভাৰ, মানুহৰ ভাৱ প্ৰৱণতাও মুখলধাৰে বৈ অহা এজাক বৰষুণ যিয়ে সজীৱ কৰি তোলে ন ন সৃষ্টিক মন আৰু পৃথিৱী। পৃথিৱীৰ প্ৰতিটো উপাদানে বৰষুণৰ ভিত্তিত গঢ় লৈ উঠি ধৰা দিয়ে বুকুৰ মাজত। নৈ আৰু নৈপৰীয়া জীৱন, বননি খাদ্য শৃংখল, আকাশ মেঘ আৰু ডাৱৰ, হেঁপাহ অজুহাত কোমল মাটিৰ সুঘ্ৰাণ।
1: কি কাকতলীয় ঘটনা, what a coincidence! একেইজাক বৰষুণতে আমি দুয়ো ফচিলো আৰু মোৰ হাতত আছে একেইখন কিতাপৰে দুটা কপি।

0: জোতা নিপিন্ধা হলে ভাল আছিল বুঝিছা,
1: পকা ৰাস্তাত খালী ভৰিৰেও খোজ কাঢ়িব টান।
2: বৰষুণৰ অজুহাততে জন্ম পাই শৈশৱৰ এমুঠি স্মৃতি, কাগজৰ নাও খেল, কচুপাতৰ ছাতি আৰু আগচোতালৰ টেপটেপীয়া মাটি। এহাত আহল বহল পুখুৰীত বিচাৰি পাইছিলোঁ তিনি প্ৰকাৰৰ মাছৰ দহুত প্ৰাণী, দৰিকণা, চেং, গৰৈ। হাতখনকে জাখৈ কৰি তুলি আনি থৈছিলোঁ কাঠি।
1: মূৰত জাপি পিন্ধি সমদল জুৰিছিল লানি লানি ৰোৱনি। আইতাৰ আখলৰ জলপান বান্ধি বৰপিতাৰ গৰুহালক সখী আহিছিল হাতত এচাৰিডাল তুলি। পিঠিত জ্ঞান সম্ভাৰ বান্ধি বগলী খোজেৰে ওলোটা সমদল উলিয়াইছিলোঁ পাদুকাৰে চেটেক চেটেক কৰি।
3: পাত খালৈ বোলো বৰষুণৰ বতৰত মই নানুঠে মটৰ।

0: প্রতিখন চহৰৰ বৰষুণে এক অনন্য কাহিনীৰ অৱতাৰণা কৰে। প্ৰতিটো যুঁজাৰু মনত কেইবাজাকো ধুমুহা বৰষুণ পাৰ হৈ নগলে যেন কাহিনী এটা আধৰুৱা হৈ সামৰে।
1: পিছে প্ৰতিখন চহৰত পাৰ কৰা জাক জাক বৰষুণৰ আধাৰত সংক্ষিপ্ত সময়ৰ দূৰী এডাল গাঁঠিব পাৰি আপোনজনৰ মাজত।
0: টোপাল টোপাল মুকুতা গাঁঠি স্মৃতিৰ হাড়ডাল উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিব পাৰি আপোনজনক।
1: এয়া চোৱা, তাৰডালত টোপালবোৰ কি ধুনীয়াকৈ লাগি আছে।

0: বৰষুণ মানে কি?
1: বৰষুণ একাপ চাহ, গৰম গৰম পকৰা আৰু
0: বৰষুণ।
1: বৰষুণ মানে সৌন্দৰ্য, বৰষুণ মানে ঝিৰ ঝিৰ গুণগুণ প্ৰাণোচ্ছল শব্দ। বৰষুণ বৰষুণ এক প্ৰাকৃতিক আবেদন। এই আবেদনত তিতি বুৰি এখিলা কাগজ পুৰ হয় কাৰোবাৰ পৰাণৰ কবিতাত।
0: নামঘৰৰ ডবাটো হৈ বাজে মেঘৰ গুমগুমনি, হৃদয়ৰ পৰা হৃদয়লৈ বৈ যায় এই সংগীত মালহাৰ।
1: চকুৱে জেনি চাই ক্ষণে ক্ষণে মাথো পায়, সাতুৰঙী উৰণি টানি ৰৈ আছে আকাশ, হ'ব ধৰিত্ৰীৰ বুকুত পানীৰ দৰকাৰ।
0: বৰষুণৰ বতৰত মইনা বাছত উঠিব পাৰে? যোৱা, কিতাপখন লৈ যোৱা।

0: বৰষুণ কেতিয়াবা আকস্মিক, কেতিয়াবা অৱধাৰিত। এটা ফৰকাৰ বতৰো অবাঞ্ছিত বৰষুণ এজাকে ধুই নিব পাৰে।
1: কলিয়া মেঘে থকা আকাশখনো গিৰ গিৰকৈ আঁতৰি যাব পাৰে, তথাপি বৰষুণৰ তাৎপৰ্য ম্লান নহয়।
0: টোপাল টোপাল স্মৃতিয়ে ক'ব আপোনজনৰ কথা।

0: প্ৰিয় শ্ৰোতা,
1: বৰষুণ হৃদয়ৰ মালিতা শীৰ্ষক সংগীতালেখ্যখনেই শুনিলে। যুগুতাই আগবঢ়াইছে ঝৰ্ণা ভৰালী আৰু প্ৰাণজিৎ প্ৰীতম কলিতাই, আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো জিকিৰ।

যুবক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো লোকগীতৰ অনুষ্ঠান। লোকগীতৰ অনুষ্ঠানত আজিৰ শিল্পী জবা দাস।

শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমি সম্প্ৰচাৰিত কৰি আছো লোকগীতৰ অনুষ্ঠান। লোকগীতৰ অনুষ্ঠানত আজিৰ শিল্পী জবা দাস।

লোকগীতৰ অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতেই শুনক শিল্পী অনুপ জালোতাৰ কণ্ঠত এটি ভজন।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ঘোষক ঘোষিকাৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰামধেনু।

জানোচা মই তোমাক পাহৰিছোঁ, কিদৰে বুজাওঁ, কিদৰে প্ৰকাশিম তোমাক জীৱনটো দিয়াৰ কথা। তোমাৰ কিছু সময় কাঢ়ি লৈ তোমাৰ বাবেই সুখৰ এখন আকাশ কিনাৰ সপোন দেখা। তোমাক পাহৰি থকাৰ এই স্বভাৱত অসুখী মোৰো হৃদয়। তুমিতো হৃদয়ৰ প্ৰতিটো স্পন্দনত, মাথো তোমাক জতাই দিয়াহে নহয়। প্ৰিয় শ্ৰোতা, আহক শুনো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীত।

পালৰ ক্ৰন্দন এতিয়াও বাজি থাকে ক'ৰবাত নীৰৱে। চেতনাৰ শিখা নমৰে সহজে, পৰিচয়ৰ বস্ত্ৰ

খহি খহি গৈছে এই অস্থিৰ পৰিভ্ৰমণৰ শেষত আজি মই ক'ত? কেতিয়াবা নিজেই নিজক প্ৰশ্ন কৰোঁ, মই যি আছিলোঁ পূৰ্বতে আজিও আছোনে একেই? মই যি আছিলোঁ, মোৰ যি হিয়া আছিলে, সেয়া আজিও একেই নে?

এজোপা গছ আছিল য'ত পাত আছিল। আজি তাত ফুল আছে, য'ত ফুল আছিল আজি তাত ফল আছে, আৰু য'ত ফল আছিল সেই ফল মাটিয়ে খালে, মাটি ফুটে বীজ গজে, বীজে আকাশলৈ চায়, তাৰপিছত চায় নদীখনৰ সিপাৰে, নদীখনৰ সিপাৰে চোন ঘোৰ আন্ধাৰ অমাৱস্যা। এতিয়া বীজে ভাবে তাক সূৰুজ লাগে নে জোন লাগে, সূৰুজত সি গজিব নে জোনত সি শান্তি পাব। আৰু এনেকৈ লাহে লাহে লহপহকৈ বাঢ়িব বিচাৰে সি, আৰু কয় গছজোপা নেকাটিবা।

কুঁহিপাত এটাৰ দৰে গোটেই গাঁওখনত দুলি আছে কেতেকী ফুলৰ গোন্ধ। আহত গছৰ মাজেৰে সৰু আঁচোৱা ভুমুকি আহিছে সেউজীয়া হালধীয়া বেলিটো। মনৰ বনত কুলিৰ মাত জুৰিৰ দৰে, তুমি বাৰু মোক মনত পেলাইছা নেকি, তুমি বাৰু মোক ৰিঙিয়াইছা নেকি। প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানত আহক শুনো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, ইমানতেই ঘোষক ঘোষিকাৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰামধেনুৰ অন্ত পৰিছে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি আছে খেয়াল পৰিৱেশন, শিল্পী মন্দিৰা লাহিৰী, ৰাগ দেশী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া নিশা 10:30 আৰু 22 ছেকেণ্ড গৈছে আৰু ইয়াৰ লগে লগে আমি সামৰিছো আমাৰ আজিৰ অনুষ্ঠান। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:30। আজিলৈ বিদায়, নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।